0: নমস্কাৰ শ্ৰোতা বন্ধু, খেল জগত কাৰ্যক্ৰমৰ আৰু এক পৰিসৰক আপোন মানক অনেক অনেক স্বাগত। আজিৰ খেল জগতৰ উপস্থাপনাৰে মু গৌৰাংগ। শ্ৰোতা বন্ধু, আকাশবাণী নবে বৰ্ষৰে পাদ থাপিছি। 1936 আকাশবাণী প্ৰথম থৰ তাৰ প্ৰসাৰণ আৰম্ভ কৰিছিল। সেবেঠাৰ আজি পৰ্যন্ত শিক্ষা, সূচনা, মনোৰঞ্জনক পাথেয় কৰি আকাশবাণী সফলতাৰ পাহাচ অতিক্ৰম কৰি চালিছে আজি পৰ্যন্ত। শ্ৰোতা বন্ধু, যদি আমি ক্ৰীড়া কথা আলোচনা কৰিবা, বিভিন্ন খেল তথা খেলাড়ি মানৰ জীৱন কাহিনী বখাণি চালিছে আমাৰ আগৰে আমাৰ আকাশবাণী, যাকি অন্য খেলাড়ি মানক প্ৰেৰণা যোগাইবাৰে সহায়ক হৈ পাৰুছি। বিভিন্ন খেলাড়ি তথা খেল খবৰ তথা অন্যান্য ক্ৰীড়া সম্বন্ধীয় সূচনা পহঁচাই পাৰুছি আমাৰ পাখৰে আমাৰ আকাশবাণী। হ্যাঁ শ্ৰোতা বন্ধু, এইভাৰি ভাৱে আকাশবাণী তাৰ কাৰ্যক্ৰম আগকু বঢ়াই চালিছে এবং চালিব মধ্য, এথিৰে তিলে মাত্ৰ সন্দেহ নাই। তেবে শ্ৰোতা বন্ধু, ক্ৰীড়াৰ বিকাশৰে আম আকাশবাণীৰ কোন ভূমিকা ৰহিছে, আসন্তু সে সম্পৰ্কৰে জানিবা আজিৰ খেল জগত কাৰ্যক্ৰমৰে। ভাই নমস্কাৰ।
1: নমস্কাৰ।
0: যা হ'ব, বহুত সুখৰ কথা আজি আপোনাৰ আম খেল জগত কাৰ্যক্ৰমৰে সামিল হৈছে। তো প্ৰথমে টিকে আমি আপোনাৰ ছাৰ পৰিচয় জানিবলৈ চাহিব, আপোনাৰ পৰিচয় টিকে আম শ্ৰোতা ভাই ভনী মানক দিয়ন্তু।
1: মই প্ৰণয় কুমাৰ পাণি, হ্যান্ডবলৰ ৰেফৰী, হ্যান্ডবল কোচ তথা বৰ্তমান ভাৰতীয় ছিনিয়ৰ যি হ্যান্ডবল টিমৰ বিদেশ গস্ত হৈছিল, সেইটো মই প্ৰশিক্ষক ভাৱে ইণ্ডিয়ান টিমক নি যাইছিলোঁ।
0: বহুত সুখৰ কথা ছাৰ। ছাৰ, যেমিতিকি বৰ্তমান আমাৰ আকাশবাণী নবে বৰ্ষৰে পাদ থাপি সাৰিছে, 1936 তাৰ প্ৰথম থৰ কৰি প্ৰসাৰণ আৰম্ভ কৰিছিল। তো আজি ছাৰ আপোন আমাক কুহন্তু যে ক্ৰীড়াৰ বিকাশৰে আমাৰ আকাশবাণীৰ কোন ভূমিকা ৰহিছে। আপোনাৰ যিহেতু জনে ছিনিয়ৰ প্ৰশিক্ষক ভাৱে কাৰ্য কৰোঁ, তাৰপৰা হ্যান্ডবল ৰেফৰী বি ভাৱে কাৰ্য কৰি সাৰিছে, খেল নজৰে আকাশবাণীৰ ভূমিকা কোন ৰহিছে, এই বিষয়ে আজি ছাৰ আমাক কিছু কুহন্তু।
1: নিশ্চিত ৰূপে খেলৰে যদি দেখিবা, আমি খেল জগতৰে আকাশবাণীৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ আছিল, আৰু আজি বি অছি। আমি যদি কবা আকাশবাণী, আকাশবাণী লোক মানে নোৱা নুহ, প্ৰত্যেক লোক মানে দেশ স্বাধীন পূৰ্বৰ আকাশবাণীক জানিছিল। কিন্তু কেন্দুঝৰ কথা যদি আমি কেনা, আমি সৰ্ব ভাৰত কথা কবানি, আমি কেন্দুঝৰ কথা কবা, যিহেতু আমাৰ লোকাল লোক জানিব। তো যেতিবলে মানে লোক মানে শুনিছিল, আমি বাপা দাদা মানে কহতি, যেতিবলে যুদ্ধ চলিছিল 1971 হওক, 1961 হওক, এই সময়ে প্রত্যেক মানে গাঁরে খন্ডে খন্ডে সেতবে রেডিও ছিল, ঘরে বি নথিলা, গাঁরে খন্ডে খন্ডে রেডিও ছিল, আর সে রেডিও পাখে শহ শহ লোক বসি রোলে কোন খবর টিকে জানিয়া পাই। সেতবে আকাশবাণী এতে পপুলার ছিল, ধীরে ধীরে যেতবে 1983 ভারত ওয়ার্ল্ড কাপ জিতিল ক্রিকেটরে,
0: ক্রিকেটে যে বিশ্ব চ্যাম্পিয়ন হইতিল,
1: বিশ্ব চ্যাম্পিয়ন হইতিল ক্রিকেটরে, সেতবে এই ক্রিকেটকু বা এই যে জিতিবার খুশিকু গোটে লোকমানক মধ্যে মহোৎসব ভাই প্রস্তুত করা পাই, সেতবে তৎকালীন প্রধানমন্ত্রী শ্রীমতী ইন্দিরা গান্ধী তাকে এতে সুন্দর ভাবে প্রস্তুত করলে, এই খালি মানে আকাশবাণী, আকাশবাণী এত সুন্দর প্রস্তুত হয়েছিল কি গাঁ গণ্ডা সবুড়ে লোক মানে আকাশবাণী মানে বসিক মানে উঠু নথিলে, সে বসিক শুণুলে কিপরি ভারত ওয়ার্ল্ড কাপ জিতিল, সে ইংল্যান্ড আসলে ভারতকু, তাকে সম্বর্ধনা দিয়াগলা, দিল্লি তাকে কমিটি বুলাগলা, জন জনক না, কিন্তু লোক মানে চেহারা দেখি পুলে কিন্তু শুণুলে সমস্ত না। এই যে 1983 যেতবে আকাশবাণীকে গোটে সুপ্রচারী ব্যবস্থা করাগাল, তাপরে ধীরে ধীরে ভারতবর্ষে আকাশবাণী স্টেশন হো, আকাশবাণী কেন্দ্র হোক, বিভিন্ন জায়গায় ব্যাপিলা। আমি যদি কবা সেই পরিপ্রেক্ষিতে মু ভাবছি মানে লোক